0: Cheese to a brand.
1: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে ধেমাজি আৰু ডিব্ৰুগড় জিলাৰ প্ৰায় 25,100গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে আৰু 393.44 হেক্টৰ কৃষিভূমিৰ শস্য নষ্ট হৈছে। জিলা দুখনত বান প্ৰভাৱিত লোকৰ বাবে স্থাপন কৰা 4টা উদ্ধাৰ আৰু সাহায্য শিবিৰত এতিয়াও 129গৰাকী লোকে আশ্ৰয় লৈ থকা বুলি প্ৰাধিকৰণে জানিবলৈ দিছে। বছৰৰ প্ৰথমটো বানত বিভিন্ন জিলাত মথাউৰি, পথ, দলং আৰু অন্য আন্তঃগাঁথনিৰো ক্ষতি হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱে কালি অত্যধিক বৰষুণ আৰু পানীৰ সৈতে ৰেলপথত প্ৰভাৱ পেলাব পৰা ৰাজ্যৰ 30টা স্থানক বিপদজনক অঞ্চল হিচাপে চিনাক্ত কৰে। ৰেল বিভাগে বাৰিষা এই স্থানসমূহত যাতে কোনো অঘটন সংঘটিত নহয় তাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। স্পৰ্শকাতৰ ৰেললাইনসমূহত নিৰীক্ষণকাৰী নিয়োগ কৰাৰ উপৰি 50 কিলোমিটাৰ ব্যৱধানত মজুতকৰণ গোট স্থাপন কৰা হৈছে। এই গোটসমূহত যিকোনো অঘটনৰ মোকাবিলা কৰিব পৰাকৈ ৰেল ট্ৰেক নিৰ্মাণৰ সকলো সামগ্ৰী মজুত কৰি ৰখা হৈছে বুলি উত্তৰ পূব সীমান্ত ৰেলৱেই প্ৰকাশ কৰিছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াই প্ৰকাশ কৰা মতে বানে উটুৱাই লৈ যোৱা ধেমাজিৰ চিমেণ্ট চাপৰিৰ ৰেল দলংখন পুনৰ নিৰ্মাণ কৰাৰ বাবে RDSO দলে নক্সা প্ৰস্তুত কৰি আছে। নদীখনৰ গতিপথ সলনি হোৱাৰ বাবে এইবাৰ দলংখন দীঘলকৈ নিৰ্মাণ কৰি সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে চিন্তা কৰা হৈছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। মুখ্যমন্ত্রী ড হিমন্ত বিশ্ব শর্মায় রাজ্যের সর্বাঙ্গীন উন্নয়নের লক্ষ্যে কালি নতুন দিল্লিত 4গৰাকী কেন্দ্রীয় মন্ত্রীর সঙ্গে সুকিয়া সুকিয়া বৈঠকত মিলিত হয়। মুখ্যমন্ত্রীর সাক্ষাৎকালত মন্ত্রীকেইগৰাকীর সঙ্গে মীন, দুগ্ধ উৎপাদন আৰু বিমান পরিবহন খণ্ডৰ বিকাশৰ বাবে দীর্ঘমেয়াদী পরিকল্পনা প্রস্তুত কৰাৰ লগতে ৰাজ্যৰ শেহতীয়া বানত ক্ষতি

0: ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপন প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰি তোলাৰ বিষয়ে আলোচনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে পুৱাৰ ভাগত মীন পশুপালন আৰু দুগ্ধ উৎপাদন দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙক সাক্ষাৎ কৰে আৰু মীন তথা দুগ্ধ উৎপাদন খণ্ডত ৰাজ্যৰ সম্ভাৱনাৰ পূৰ্ণ ব্যৱহাৰৰ বিশদভাৱে আলোচনা কৰে। বৈঠকত অসমৰ জলসম্পদক সঠিকভাৱে ব্যৱহাৰ কৰি কেনেকৈ ৰাজ্যখনক দেশৰ ভিতৰত অন্যতম মীন উৎপাদন আৰু ৰপ্তানি কেন্দ্ৰ হিচাপে গঢ়ি তুলিব পাৰি সেই বিষয়টোৱে আগস্থান লাভ কৰে। তেওঁলোকে অত্যাধুনিক প্ৰসংস্কৰণ কেন্দ্ৰ নিৰ্মাণ আৰু সুচল বজাৰ সংযোগৰ জৰিয়তে মীন খণ্ডক উদ্যোগৰ ৰূপ দিয়াৰ পৰিকল্পনাক লৈও আলোচনা কৰে। ইয়াৰোপৰি শ্বেত বিপ্লৱক ত্বৰান্বিত কৰিবলৈ দুগ্ধ সমবায়সমূহক শক্তিশালী কৰা, পশু চিকিৎসা সেৱাৰ আধুনিকীকৰণ আৰু টেট্ৰাপেক তথা গাখীৰৰ পাউডাৰ প্ৰস্তুত কৰা কাৰখানা স্থাপনৰ বিষয়লৈও তেওঁলোকে মত বিনিময় কৰে। ইয়াৰ পাছত কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুক তেওঁ দেখা কৰে। দুয়োগৰাকী নেতাই শেহতীয়া বানত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ সাহায্য আৰু সংস্থাপনৰ বিষয়ক লৈ আলোচনা কৰে। অলপতে অসমৰ বান পৰিস্থিতি ব্যক্তিগতভাৱে পৰ্যবেক্ষণ কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক কৃতজ্ঞতা জনাই মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ৰাজ্য চৰকাৰে প্ৰতিটো পৰিয়ালৰ জীৱিকা পুনৰ নিশ্চিত কৰাৰ বাবে দায়বদ্ধতাৰে কাম কৰি আছে। বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত অসম চৰকাৰে গ্ৰহণ কৰা পূৰ্ব প্ৰস্তুতি আৰু ক্ষীপ্ৰ ব্যৱস্থাপনাৰ প্ৰশংসা কৰে। তেওঁ কয় যে ডঃ শৰ্মাৰ সবল নেতৃত্বত অসমে বিকাশৰ নতুন শিখৰত উপনীত হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কিঞ্জাৰাপু ৰামমোহন নাইডুৰ সৈতেও বৈঠকত মিলিত হয়। বৈঠকত নেতা দুগৰাকীয়ে অসমৰ বিমান যোগাযোগ আৰু পৰিবহণ খণ্ডৰ ভৱিষ্যৎ পৰিকল্পনা সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰে। তেওঁলোকে লগতে অসমক পূব ভাৰতৰ গুৰুত্বপূৰ্ণ বিমান আৰু বাণিজ্য কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে শিলচৰ, মানস, উমৰাংচু, মাজুলী, ডিফু আৰু চৰাইদেউৰ প্ৰস্তাৱিত ছটা গ্ৰীণফিল্ড বিমান বন্দৰ আৰু হাফলঙত স্থাপন কৰিবলগীয়া হেলিপৰ্টৰ কাম কাজৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰে। বৈঠকত ৰূপসী বিমানবন্দৰৰ সম্প্ৰসাৰণ আৰু এয়াৰবাছৰ সহযোগত অসমত বিমান পৰিবহণ কেন্দ্ৰ গঢ়ি তোলাৰ পৰিকল্পনাৰো পৰ্যালোচনা কৰা হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে উন্নত যোগাযোগ ব্যৱস্থাই ৰাজ্যৰ যুৱ প্ৰজন্মৰ বাবে নতুন সুযোগ আৰু বিকাশৰ দুৱাৰ মুকলি কৰিব বুলি আশা প্ৰকাশ কৰে। সন্ধিয়াৰ ভাগলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় ৰেল তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতে মিলিত হয়। বৈঠকত অসমৰ ঔদ্যোগিক আৰু আন্তঃগাঁথনি উন্নয়ন ত্বৰান্বিত কৰাৰ কৌশলগত পদক্ষেপ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। ৰেল ভৱনত অনুষ্ঠিত বৈঠকৰ সময়ত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অসমৰ উন্নয়নৰ সৈতে জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰকল্প ৰূপায়ণৰ বাবে ইতিবাচক সঁহাৰি জনোৱাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে। ৰাজ্যখনক সেউজ কৰি তোলাৰ বাবে অহা 10 আগষ্টৰ পৰা 10 লাখ ছাত্ৰ ছাত্ৰীক গছপুলি ৰোপণৰ সৈতে জড়িত কৰাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰে বৃক্ষবন্ধু আঁচনিৰ অধীনত ৰাজ্যৰ 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে। বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি এই কথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে সদৰি কৰা মতে এই গছপুলিসমূহ চোৱাচিতা কৰাৰ বাবে এগৰাকী জব কাৰ্ড কৰ্মীক বিশেষ দায়িত্ব দিয়া হ'ব। ফলবাৰী নামৰ আঁচনিৰ বিষয়ে ঘোষণা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ থলুৱা বজাৰতেই ফল মূলসমূহ সংৰক্ষণৰ উদ্দেশ্যে বন বিভাগে এই আঁচনি গ্ৰহণ কৰিছে।
1: এই বন সপ্তাহৰ লগতে আমি পৰিকল্পনা কৰি এটা কাম আৰম্ভ কৰিবলৈ বিচাৰিছো যে অহা আগষ্ট মাহৰ 10 তাৰিখৰ পৰা আমি অসমৰ প্ৰায় 10 লাখ ছাত্ৰ ছাত্ৰীক আমি বৃক্ষৰোপণৰ লগত বা সেউজকৰণৰ লগত জড়িত কৰিব বিচাৰিছো। অহা আগষ্ট মাহৰ 10 তাৰিখৰ পৰা 14 তাৰিখলৈকে এই বছৰ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আমি 1 কোটি গছ লগাবৰ কাৰণে সিদ্ধান্ত লৈছো আৰু এই 1 কোটি গছ নৱম মানৰ পৰা তাৰ ওপৰৰ যিমান ছাত্ৰ ছাত্ৰী আছে বিভিন্ন হাইস্কুল, হায়াৰ ছেকেণ্ডেৰী কলেজ, ইঞ্জিনিয়াৰিং, মেডিকেল ইত্যাদি কলেজত যিসকল ছাত্ৰ ছাত্ৰী আছে সকলোকে আমি জড়িত কৰিম আৰু 10 লাখ ছাত্ৰ ছাত্ৰীৰ জৰিয়তে আমি এগৰাকী ছাত্ৰ ছাত্ৰীয়ে 10 জোপাকৈ গছ লগাব। গতিকে 1 কোটি গছ লগাবৰ কাৰণে আমি পৰিকল্পনা কৰিছো আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এই গছপুলি লগোৱা অভিযানত জড়িত হ'ব তেওঁলোকক আমি বৃক্ষ বন্ধু নামেৰে প্ৰমাণ পত্ৰও দিম। আমি ৰাইজৰ সহায় সহযোগিতা বিচাৰিছো যাতে সেউজকৰণৰ এই আঁচনিকেইখন সফল কৰিব পাৰোঁ।
0: আনহাতে ড্ৰোনৰ সহায়ত 20 ছটিয়াই চৰ চাপৰি সেউজ কৰাৰো ৰাজ্য চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে। জন্মদিন সেউজ শপত উদ্যান শীৰ্ষক আন এখন আঁচনিৰ বিষয়ে সদৰি কৰি মন্ত্ৰীগৰাকীয়ে কয় যে আঁচনিৰ অধীনত ৰাজ্যৰ প্ৰতিটো বনৰক্ষী বিষয়াৰ কাৰ্যালয়ত এখন উদ্যান স্থাপনৰ লক্ষ্য লোৱা হৈছে। বন বিভাগৰ তত্বাৱধানত থকা এই উদ্যানত সকলোৱে নিজৰ জন্মদিনত এজোপাকৈ গছপুলি ৰোপণ কৰি পৰিৱেশ সেউজীয়া কৰাত সহায় কৰিব। ৰাজ্যত কালিৰে পৰা জীৱিকা অভিযান VVGRAMG আঁচনি ৰূপায়ণ কৰা হৈছে। শিক্ষা তথ্য প্ৰযুক্তি আৰু জনজাতীয় পৰিক্ৰমা মন্ত্ৰী ডাঃ অনুজ পেগুৱে ধেমাজি জিলাত আঁচনিখন শুভাৰম্ভ কৰি কয় যে পূৰ্বৰ এম জি এনৰেগা আঁচনিৰ তুলনাত অধিক উন্নত এই আঁচনিখনৰ জৰিয়তে জিলাখনৰ গ্ৰামাঞ্চলৰ পৰিয়ালসমূহক বছৰি 125 দিনৰ নিশ্চিত কৰ্মসংস্থাপন প্ৰদানেৰে গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ লক্ষ্য লোৱা হৈছে। তেওঁ কয় যে কামৰ বাবে আবেদন আবণ্টন আৰু মজুৰি প্ৰদান প্ৰক্ৰিয়া পূৰ্বতকৈ অধিক ক্ষিপ্ৰ আৰু স্বচ্ছভাৱে সম্পন্ন কৰাৰ উদ্দেশ্যে এই আঁচনিখন সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে পৰিচালনা কৰা হ'ব। শ্ৰীপেগুৱে আঁচনিখনৰ অধীনত গ্ৰাম্য আন্তঃগাঁথনি নিৰ্মাণ, জলসুৰক্ষা, জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ ৰোধ কৰা আৰু জীৱিকাৰ স্থায়ী উৎস সৃষ্টিৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব দিয়া হৈছে বুলি উল্লেখ কৰে। তেওঁ কয় যে ৰাজ্যখনৰ বাবে 2,144 কোটি টকা বিনিয়োগ সাপেক্ষ এই আঁচনিৰ অধীনত জিলাখনৰ প্ৰতিখন গাঁও পঞ্চায়তে গড়ে 1 কোটি টকাকৈ লাভ কৰিব। অনুষ্ঠানত চিচিবৰ গাঁও সমষ্টিৰ বিধায়ক জীৱন গগৈ, ধেমাজি জিলাৰ আয়ুক্তৰ লগতে জিলা প্ৰশাসনৰ বিষয়াসকলো উপস্থিত থাকে। চিৰাং, কামৰূপ, যোৰহাট, বজালি, শ্ৰীভূমি, চৰাইদেউ আদি জিলাতো কালি আঁচনিখনৰ শুভাৰম্ভণি অনুষ্ঠানৰ আয়োজন কৰা হয়। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বাবে গঠন কৰা ন্যায়াধীশ সৌমিত্ৰ শইকীয়া নেতৃত্বাধীন এজনীয়া তদন্ত আয়োগৰ কাৰ্যকাল পুনৰ 3 মাহলৈ বৃদ্ধি কৰা হৈছে। ৰাজ্য চৰকাৰৰ ৰাজনৈতিক বিভাগে এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে। সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাই কালি অসম নাগালেণ্ড সীমান্ত অঞ্চল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চল, নাম্বৰ সংৰক্ষিত বনাঞ্চল আৰু দৈয়াং সংৰক্ষিত বনাঞ্চলৰ সীমামূৰীয়া অঞ্চলসমূহ পৰিদৰ্শন কৰে। সীমান্ত অঞ্চলৰ ৰেংমা পানীত থকা চি আৰ পি এফৰ ছাউনীত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে জ্যেষ্ঠ বিষয়াসকলৰ সৈতেও বাৰ্তালাপ কৰে। তেওঁ সীমান্ত অঞ্চলৰ উন্নয়নমূলক কাম কাজ, সুৰক্ষা ব্যৱস্থা আৰু সামগ্ৰিক পৰিস্থিতি সন্দৰ্ভত বিষয়াসকলৰ সৈতে আলোচনা কৰে। সীমান্তৰ স্থানীয় লোকসকলৰ সৈতে মন্ত্ৰীগৰাকীয়ে পৰিস্থিতি সন্দৰ্ভত বাৰ্তালাপ কৰে।
2: মাননীয় মুখ্যমন্ত্রী ইনস্ট্রাকশন মতে আমি আজিও ইয়ালে আইছো আর আমাক এই বিষয়ে স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙরিয়ায় অবগত করে আছে সময় সময়। আমি গোটেই এরিয়াতে ঘুরলো, সময়সাত যাক সমস্যার মুখোমুখি হয়েছে সীমান্তত বসবাস করা রাইজ, এই কথাখিনি আমি বিস্তৃতভাবে আলোচনা করছো। তো আমি সীমান্তত বসবাস করা রাইজক আশ্বস্ত করব খুঁজলো যে জনসাধারণের নিরাপত্তা সুনিশ্চিত করার কারণে সরকারে সদা সতর্ক হয়ে আছে। আর আমি সীমান্তত বসবাস করা লোকক আহ্বানও জানাইছো যাতে তাত শান্তি বিরাজ করে আর ডেভেলপমেন্টের উন্নয়নের কাম কাজব যাতে করে থাকে। আর এই বিষয়টা আমি আজ যখন পালো এই কথাখিনি আমি মাননীয় মুখ্যমন্ত্রীকে আমি অবগত করি।
0: নলবাৰীৰ গংগাপুৰত ৰোজ আলী নামৰ এজন যুৱকৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা ছাত্ৰীগৰাকীৰ আজি পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। যোৱা 33 দিন ধৰি ছাত্ৰীগৰাকী গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল। উল্লেখযোগ্য যে যোৱা 31 মে'ত ৰোজ আলীৰ আক্ৰমণত ছাত্ৰীগৰাকী গুৰুতৰভাৱে আহত হৈছিল। এই আক্ৰমণত ছাত্ৰীগৰাকীৰ ককায়েক মাধুৰ্য বৰ্মনৰ মৃত্যু হৈছিল। ঘটনাৰ পাছতে আৰক্ষীৰ এনকাউণ্টাৰত আক্ৰমণকাৰী ৰোজ আলী নিহত হৈছিল। স্পেইনে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে যোৱা নিশা কেলিফৰ্ণিয়াত অনুষ্ঠিত নকআউট পৰ্যায়ৰ এখন খেলত অষ্ট্ৰিয়াক 3-0 পৰাভূত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। স্পেইন প্ৰি কোৱাৰ্টাৰ ফাইনেলত পৰ্তুগালৰ সন্মুখীন হ'ব। পৰ্তুগালে আজি নকআউট পৰ্যায়ৰ এখন খেলত ক্ৰোৱেছিয়াক 2-1 পৰাভূত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ অৰূপ কুমাৰ শৰ্মাৰ সৈতে।
3: জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে তাকাহাশীৰ ভাৰত ভ্ৰমণৰ সময়ছোৱাত চলা আলোচনা, বুজাবুজিৰ চুক্তি, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দিল্লী ভ্ৰমণ আৰু কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাতৰ বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে তাকাহাশীৰ ভাৰত ভ্ৰমণৰ বাতৰিটো আমাৰ সমকাকতে ভাৰতত AI ছেমিকণ্ডাক্টৰ প্ৰকল্পত জাপানী বিনিয়োগ চুক্তি আৰু দৈনিক অসমকাকতে চীনক ৰোধিবলৈ উত্তৰ পূব দৃষ্টি জাপানৰ শিৰোনামেৰে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতত বাতৰিটো ইণ্ডিয়া জাপান আনএভিল ইনিচিয়েটিভছ টু বুষ্ট টাইজ শিৰোনামেৰে প্ৰকাশ পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডু কিঞ্জাৰাপ্পুৰ সৈতে হোৱা বৈঠকৰ সময়ত অসমৰ বিমান সেৱাক লৈ কৰা বিশেষ আলোচনাক দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। নিয়মীয়া বাৰ্তা কাকতে এই সাক্ষাতৰ উপৰি ডঃ শৰ্মা আন কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হোৱাৰ এটা বাতৰি প্ৰকাশ কৰিছে। দুষ্টচক্ৰই গুৱাহাটীত জালনটক লৈ অব্যাহত ৰখা ব্যৱসায় আৰু ১০০ কোটি টকাৰ জালনট চহৰখনলৈ অনাৰ

0: উদ্বেগজনক এটা বাতৰিক অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। অবৈধ নিৰ্মাণ আৰু বেদখলৰ বিৰুদ্ধে তিনিচুকীয়াত জিলা প্ৰশাসন আৰু পৌৰসভাই চলোৱা অভিযান সম্পৰ্কীয় এটা বাতৰি দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে ফুটবল বিশ্বকাপৰ এটা খবৰ, স্মৰণীয় প্ৰত্যাৱৰ্তন ঘটাই শেষ মুহূৰ্তত নাটকীয় জয় বেলজিয়ামৰ, ইতিহাস গঢ়ি বিশ্বকাপৰ প্ৰি কোৱাৰ্টাৰত আমেৰিকা শিৰোনামেৰে প্ৰকাশ কৰিছে। এতিয়া আহক আমি বাতৰি মাজলৈ উভতি চাওঁ।
1: ধন্যবাদ আৰু বতৰ বতৰা। স্থানীয় বতৰ আগলি বতৰ অনুসৰি অহা চৌব্বিছ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 36 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ কোনো কোনো অংশত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটা পুনৰ এবাৰ। ৰাজ্যৰ বান পৰিস্থিতি উন্নত, ধেমাজিৰ ডিব্ৰুগড়ৰ 25,000ৰো অধিক লোক এতিয়াও বানৰ কবলত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত চাৰিগৰাকী কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ, ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ বিষয়ক লৈ আলোচনা। 10,00,000 ছাত্ৰ ছাত্ৰীক গছপুলি ৰোপণৰ সৈতে জড়িত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত। ড্ৰোনৰ সহায়ত বিশ্বতীয়াই চৰ চাপৰি সেউজ কৰাৰ পৰিকল্পনা। সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাৰ অসম নাগালেণ্ড সীমান্ত অঞ্চল পৰিদৰ্শন। আৰু স্পেইন আৰু পৰ্তুগালৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ।
2: শ্ৰোতাও আপ চুন ৰহে থে আকাশবাণী কে গুৱাহাটী কেন্দ্ৰ চে পোৱাৰ আঞ্চলিক বাতৰি এফ এম 100.2 মেগাহৰ্টজ পৰি আকাশবাণী কা হাফলং কেন্দ্ৰ হে। দোস্তো সুবহ কে 9:15 হো চুকে হে, য়ানি সময় হো গয়া স্থানীয় ভাষাও কে কাৰ্যক্ৰম কো সুনানে কা। अभी आप सुन पाएंगे सबसे पहले खेलमा कार्यक्रम के तहत खेलमा भक्ति गीत, और इस कार्यक्रम में हमारे गायक कलाकार ही जमखान थांगसा लुसाई और उनके साथी।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল ৰাজ্যৰ বান পৰিস্থিতিৰ সামগ্ৰিক উন্নতি বান ক্ষতিগ্ৰস্তৰ সংখ্যা 25,000লৈ হ্ৰাস কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাৰ বিহালী আৰু বিশ্বনাথত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কৃষক পঞ্জীয়ন কাৰ্যসূচীত অংশগ্ৰহণ খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ৰ ৰাজ্যৰ ধান ক্ৰয় ব্যৱস্থাৰ অগ্ৰগতিৰ পৰ্যালোচনা অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনসমূহৰ কটকটীয়া ব্যৱস্থা আৰু ছুইজাৰলেণ্ড স্পেইন আৰু পৰ্টুগালৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা আৰু মোৰ সৈতে আছে পুলক গগৈ। ৰাজ্যৰ বান পৰিস্থিতি সামগ্ৰিকভাৱে উন্নত হৈছে। অৱশ্যে এতিয়াও দুখন জিলাৰ 25,000ৰো অধিক লোক বানৰ কবলত আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে ধেমাজি আৰু ডিব্ৰুগড় জিলাৰ 25,090গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে আৰু 393.44 হেক্টৰ কৃষিভূমিৰ শস্য নষ্ট হৈছে। জিলা দুখনত বান প্ৰভাৱিত লোকৰ বাবে স্থাপন কৰা 4টা উদ্ধাৰ আৰু সাহায্য শিবিৰত এতিয়াও 129গৰাকী লোকে আশ্ৰয় লৈ থকা বুলি প্ৰাধিকৰণে জানিবলৈ দিছে। বছৰৰ প্ৰথমটো বানত বিভিন্ন জিলাত মথাউৰি, পথ দলং আৰু অন্য আন্তঃগাঁথনিৰো ক্ষতি হৈছে। চলিত বছৰৰ বানত 2জন ব্যক্তিৰ মৃত্যু হৈছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বান আৰু আকস্মিক বানৰ ক্ষেত্ৰত জনসাধাৰণক বিশেষভাৱে সতৰ্ক হবলৈ আহ্বান জনায়। উত্তৰ পূব সীমান্ত ৰেলৱে কালি অত্যধিক বৰষুণ আৰু পানীৰ সৈতে ৰেলপথত প্ৰভাৱ পেলাব পৰা ৰাজ্যৰ 30টা স্থানক বিপদজনক অঞ্চল হিচাপে চিনাক্ত কৰে। ৰেল বিভাগে বাৰিষা এই স্থানসমূহত যাতে কোনো অঘটন সংঘটিত নহয় তাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। স্পৰ্শকাতৰ ৰেল লাইনসমূহত নিৰীক্ষণকাৰী নিয়োগ কৰাৰ উপৰি 50 কিলোমিটাৰ ব্যৱধানত মজুতকৰণ গোট স্থাপন কৰা হৈছে। এই গোটসমূহত যিকোনো অঘটনৰ মোকাবিলা কৰিব পৰাকৈ ৰেল ট্ৰেক নিৰ্মাণৰ সকলো সামগ্ৰী মজুত কৰি ৰখা হৈছে বুলি উত্তৰ পূব সীমান্ত ৰেলৱে প্ৰকাশ কৰিছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াই প্ৰকাশ কৰা মতে বানে উটুৱাই লৈ যোৱা ধেমাজিৰ চিমেণ্ট চাপৰিৰ ৰেল দলংখন পুনৰ নিৰ্মাণ কৰাৰ বাবে RDSO দলে নক্সা প্ৰস্তুত কৰি আছে। নদীখনৰ গতিপথ সলনি হোৱাৰ বাবে এইবাৰ দলংখন দীঘলকৈ নিৰ্মাণ কৰি সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে চিন্তা কৰা হৈছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। ডিব্ৰুগড় জিলাত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বিভিন্ন বিভাগসমূহে দাখিল কৰা বান ক্ষতিৰ প্ৰস্তাৱ, হিতাধিকাৰীৰ তালিকা আৰু সমৰ্থিত নথিপত্ৰ পৰ্যালোচনা কৰে। এই অনুযায়ী জিলাখনত বান ক্ষতিগ্ৰস্তসকলক পুনৰ সংস্থাপন, অনুদান আৰু অন্যান্য ক্ষতিপূৰণ দাবীসমূহ অনুমোদন কৰা হয়। ৰাজ্য চৰকাৰৰ কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই

0: দিনত ক্ষুদ্ৰ চাহ খেতিয়কসকলে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কৃষি কল্যাণমূলক আঁচনিসমূহৰ সুবিধাসমূহ লাভ কৰিবলৈ সমৰ্থ হ'ব। ইয়াৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰী শ্ৰী হাজৰিকাই ইউৰিয়া ক্ৰয় কৰিবলৈ অহা কৃষকসকলক কিছুমান সাৰ বিক্ৰেতাই অন্যান্য 3-4বিধ সাৰ বাধ্যতামূলকভাৱে ক্ৰয় কৰিবলৈ হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ তেওঁৰ দৃষ্টিগোচৰ হৈছে বুলিও জানিবলৈ দিয়ে। এনে কাৰ্যত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে অৱগত কৰে।
1: আজি অলপ আগত এইটো কথা মোক বিহালীটো ক'লে, ইয়াতো ক'লে যে এই অঞ্চলত যোনে সাৰ বিক্ৰী কৰে, সাৰৰ ডিলাৰসকলে ইউৰিয়া সাৰৰ লগত আৰু 4-3বিধ কনফাৰ্ম কিনিবই লাগিব, বুলডোজ কৰে, মানে বাধ্য কৰে। অকল ইউৰিয়া কিনিলে আনিলে নহ'ব, আৰু 3-4বিধ মন নাথাকিলেও বা ব্যৱহাৰৰ কাৰণে কাম নাথাকিলেও কিনিবই লাগিব, এনেকুৱা এটা ব্যৱস্থা কৰে। এই কামটো যদি অসমৰ কোনোবা অন্য অঞ্চলতো কৰি আছে, আজিয়ে সকলোকে সতৰ্ক কৰি দিলোঁ, এইটো কাম আজি এতিয়াৰ পৰাই বন্ধ কৰক, যদি চলি থাকে জেললৈ যাবলৈকে সাজু হওক। কৃষকক অন্যায় কৰাৰ কামটো কোনোপধ্যে আমি কম্প্ৰমাইজ নকৰোঁ, সকলোকে সকীয়াই দিছোঁ, কাৰণ এইটো অন্যায়। কোনোবাই ন্যায় কৰি আছে তেওঁৰ বিৰুদ্ধে আমি অন্যায় নকৰোঁ, তেওঁলোকে অন্যায় কৰি আছে, অন্যায়ৰ বিৰুদ্ধে কৃষকক ন্যায় দিবলৈ যাম, তাৰ কাৰণে যি ব্যৱস্থা হাতত ল'ব লাগে হ'ম, তাত কোনো কম্প্ৰমাইজ নকৰোঁ।
0: আজিৰ কাৰ্যসূচীত সাংসদ ৰঞ্জিৎ দত্ত, বিধায়ক মুনীন্দ্ৰ দাস আৰু পল্লৱ লোচন দাস উপস্থিত থাকে। ৰাজ্যৰ কেইবাখনো জিলাত জাপানীজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ অব্যাহত আছে। ধেমাজি জিলাত বানৰ প্ৰভাৱ সামান্য খাম কটাৰ পাছতে এতিয়া জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। জিলাখনত বৰ্তমানলৈকে মুঠ 17গৰাকী লোক এই ৰোগত আক্ৰান্ত হোৱাৰ লগতে এনকেফেলাইটিছ সদৃশ ৰোগত 14জন লোক চিকিৎসাধীন হৈ আছে। জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত 3জন লোক সম্প্ৰতি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। জিলা স্বাস্থ্য বিভাগে এই ৰোগৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণ বাবে এই পৰ্যন্ত 2000ৰো অধিক সজাগতা সভা অনুষ্ঠিত কৰাৰ উপৰি আশা কৰ্মীৰ দ্বাৰা 34,289খন ঔষধযুক্ত আঁঠুৱা বিতৰণ কৰিছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পুলক গগৈৰ পৰা।
2: খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি বিভাগটোৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত শীৰ্ষ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ অধীনত অসমত ৰাজ্যিক খাদ্য আয়োগ গঠনৰ প্ৰস্তাৱ সন্দৰ্ভত আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে কয় যে এই আয়োগত ইয়াৰ ভিতৰত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি সম্প্ৰদায়ৰ পৰা এজনকৈ সদস্য থকাৰ উপৰি ন্যূনতম 2গৰাকী মহিলা সদস্য অন্তৰ্ভুক্ত হ'ব লাগিব। খাদ্য সুৰক্ষা ব্যৱস্থাৰ ফলপ্ৰসূ ৰূপায়ণ আৰু তদাৰকীৰ বাবে এই আয়োগ গঠন কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক শীঘ্ৰে আয়োগ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে। ৰাজ্যৰ ধান ক্ৰয় ব্যৱস্থাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰি শ্ৰীৰায়ে খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডক ধান বনা কলসমূহ অনুসৰণ কৰাৰ পদ্ধতিসমূহ ভালদৰে পৰীক্ষা কৰি কোনো অনিয়ম বা বিসংগতি ধৰা পৰিলে তাৎক্ষণিকভাৱে বিহিত ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে ক্ৰয় প্ৰক্ৰিয়াত অধিক স্বচ্ছতা, দায়বদ্ধতা আৰু কাৰ্যদক্ষতা নিশ্চিত কৰাৰ লক্ষ্যৰে পুনৰ ক্ৰয় প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বে ইয়াৰ সৈতে জড়িত কৰ্মচাৰীসকলৰ ৰদ বদলৰো নিৰ্দেশ দিয়ে। বৈঠকত খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ কল্যাণকামী আঁচনিৰ অধীনত মচুৰ দাইল আৰু চেনি বিতৰণৰ প্ৰস্তাৱিত কাৰ্যসূচীৰ প্ৰস্তুতিৰ সন্দৰ্ভতো আলোচনা কৰা হয়। অহা দেওবাৰে হ'বলগীয়া অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনসমূহে ব্যৱস্থা লৈছে। দৰং জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত জিলাখনত প্ৰযোজ্য হোৱাকৈ কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি পৰীক্ষা কেন্দ্ৰসমূহৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অকৰ্তৃত্বশীল লোকৰ প্ৰৱেশ, অপ্ৰয়োজনীয় সমাগম আদিত বাধা আৰোপ কৰা হৈছে। তদুপৰি পৰীক্ষা কেন্দ্ৰসমূহৰ আশে পাশে লাউডস্পীকাৰ ব্যৱহাৰ, পৰীক্ষাৰ্থীসকলৰ মোবাইল ফোন, ডিজিটেল ঘড়ী, কেলকুলেটৰকে ধৰি অন্যান্য বৈদ্যুতিক সামগ্ৰীৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। দৰং জিলাত মঙলদৈ ডনবক্সো হাইস্কুল আৰু ৰঞ্জিত শৰ্মা একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই পৰীক্ষা অনুষ্ঠিত হ'ব। ধেমাজি জিলাতো অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। ধেমাজি মহাবিদ্যালয় আৰু ধেমাজি বাণিজ্য মহাবিদ্যালয় পৰীক্ষা কেন্দ্ৰ দুটাত শান্তিপূৰ্ণ, নিকা আৰু শৃংখলাবদ্ধভাৱে যাতে পৰীক্ষা অনুষ্ঠিত হয় তাৰ বাবে এই ব্যৱস্থা লোৱা হৈছে। বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত আজি তামোলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বিভাগীয় পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাত তামোলপুৰ জিলাৰ লোক নিৰ্মাণ বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ তথা পৌৰসভাৰ অধীনত চলি থকা বিভিন্ন উন্নয়নমূলক আঁচনিৰ অগ্ৰগতিৰ বুজ লোৱা হয়। সভাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীমহিলাৰীয়ে জিলাখনত বৰ্তমান উন্নয়নমূলক কাম কাজসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণ কৰা হৈছে বুলি প্ৰকাশ কৰে। সভাত অংক লৈ হস্ততাঁত বস্ত্ৰ বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে

0: বাজেট নিৰ্ধাৰণ হোৱাৰ লগে লগে জিলাখনৰ বিভিন্ন বিভাগৰ অসম্পূৰ্ণ হৈ থকা কামসমূহ পুনৰ আৰম্ভ কৰা হ'ব বুলি জানিবলৈ দিয়ে।
1: মানে ৰিভিউ মিটিং কৰিলে প্ৰগ্ৰেছবিলাক ধুনীয়াকৈ আজি ইয়াত বিভাগে প্ৰেজেণ্টেশ্যন দিছে আৰু সেইমতে তামোলপুৰত কাম চলি আছে। আমি নিৰ্বাচন থকাৰ কাৰণে ফাইনেন্সিয়েল বাজেট যিহেতু নিয়ম আমাৰ সেইটো যে চৰকাৰ নাথাকিলে বাজেট নিদিয়ে, সেইটো কাৰণে বাজেট ল'ব পৰা নাই আৰু নতুন চৰকাৰ গঠন হোৱাৰ পিছত এতিয়া বাজেটটো হ'ব আৰু বাজেট হোৱাৰ পিছতে আমাৰ গোটেই কামবিলাক মানে নতুন নতুন কামবিলাক আৰম্ভ হ'ব। আৰু শিৱ ডাঙৰীয়া কোৱাৰ নিচিনাকৈ আজিকালি নিয়মটো বহুত ষ্ট্ৰিক্ট হৈ গ'ল, কাকো টেণ্ডাৰ নোহোৱাকৈ মানে এডভান্স এনে কাম দিব নোৱাৰে আৰু সেইটোৰ কাৰণে টেণ্ডাৰতো এতিয়া লয়েষ্ট যোনে মাৰে সিয়ে ঠিকা পাব।
0: কাছাৰ জিলাৰ সামগ্ৰিক উন্নয়ন, আন্তঃগাঁথনি শক্তিশালীকৰণ আৰু জনকল্যাণমূলক প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি জিলাখনৰ অভিভাৱক মন্ত্ৰী কৃষ্ণেন্দু পালৰ অধ্যক্ষতাত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এই বৈঠকত জিলাখনত সম্প্ৰতি ৰূপায়ণ হৈ থকা কল্যাণকামী আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। মন্ত্ৰী শ্ৰীপালে বিভিন্ন বিভাগৰ কাম কাজ আৰু ভৱিষ্যতৰ পৰিকল্পনাৰ সন্দৰ্ভত আলোচনা কৰে। সকলো বিভাগৰ সমন্বিত প্ৰচেষ্টাৰে জিলাখনৰ সৰ্বাংগীন আৰু বহনক্ষম উন্নয়ন নিশ্চিত কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি তেওঁ উল্লেখ কৰে। শিৱসাগৰ আৰক্ষীয়ে মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। জিলা দণ্ডাধীশ মিত্ৰাবিন্দা গগৈৰ নেতৃত্বত আজি বিয়লি আৰক্ষীৰ এটা দলে শিৱসাগৰ নগৰৰ সমীপৰ প্ৰগতি চাৰিআলিত মাদক দ্ৰব্য ব্যৱসায়ীৰ ঘাটি উচ্ছেদ কৰে। উল্লেখযোগ্য যে জিলাখনত মাদক দ্ৰব্যৰ অবৈধ বেহাক লৈ জেঙনিকটীয়া যুৱ সংঘ, স্থানীয় যুৱ সমাজ আৰু মছজিদ পৰিচালনা সমিতিয়ে মাদক দ্ৰব্যৰ ঘাটি চিনাক্ত কৰি জিলা আয়ুক্তলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিল। এই স্মাৰকপত্ৰৰ ভিত্তিত জিলা প্ৰশাসনে কঠোৰ স্থিতি গ্ৰহণ কৰি আজি ঘাটিটো সম্পূৰ্ণৰূপে উচ্ছেদ কৰে। এতিয়া পৰৱৰ্তী বাতৰি শুনক জিন্তিৰাণী ডেকাৰ পৰা।
2: ৰাজ্যৰ বিভিন্ন ঠাইত আফ্ৰিকান চোৱাইন ফিভাৰৰ সংক্ৰমণে সম্প্ৰতি গাহৰি পালকসকলক আতংকিত কৰি তুলিছে। নগাঁও, লখিমপুৰকে ধৰি বিভিন্ন ঠাইত আফ্ৰিকান চোৱাইন ফিভাৰৰ সংক্ৰমণত ভালেসংখ্যক গাহৰিৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। এই সন্দৰ্ভত আমাৰ এয়া বিশেষ প্ৰতিবেদন।
3: নগাঁও জিলাৰ চামগুৰি ৰাজহচক্ৰৰ অন্তৰ্গত হালুৱা গাঁৱত গাহৰিৰ দেহত আফ্ৰিকান চোৱাইন ফিভাৰৰ সংক্ৰমণ ধৰা পৰাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনৰ তৰফৰ পৰা সুৰক্ষামূলক ব্যৱস্থা হিচাপে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই অনুসৰি বৰহমপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত হালুৱা গাঁৱৰ 10 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত গাহৰি বা গাহৰিৰ মাংসৰ বিক্ৰী আৰু সৰবৰাহ সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰা হৈছে। গাঁওখনৰ 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ অঞ্চলটো সংক্ৰমিত এলেকা আৰু 10 কিলোমিটাৰ ব্যাসাৰ্ধ নিৰীক্ষণ এলেকা হিচাপে চিনাক্ত কৰা হৈছে। এই অঞ্চলৰ পৰা অন্য ঠাইলৈ গাহৰিৰ সৰবৰাহ কৰিব নোৱাৰিব বুলি নিৰ্দেশটোত স্পষ্ট কৰি দিয়া হৈছে। অঞ্চলটোত কোনো গাহৰিৰ মৃত্যু হলে তাৎক্ষণিকভাৱে ওচৰৰ পশুপালন বিভাগৰ লোকক অৱগত কৰিবলৈ কোৱা হৈছে। একেদৰে লখিমপুৰ জিলাৰ ঢকুৱাখিয়া চিৰিংচুক আৰু সোণাৰী চিৰিংচুক গাঁৱৰ 2 লোকৰ গাহৰি পামক আফ্ৰিকান চোৱাইন ফিভাৰৰ কেন্দ্ৰ বুলি চিনাক্ত কৰা হৈছে। জিলা দণ্ডাধীশে ইয়াৰ পৰিপ্ৰেক্ষিতত এই অঞ্চল দুটাত গাহৰি আৰু গাহৰিৰ মাংস ক্ৰয় তথা সৰবৰাহত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। তদুপৰি লখিমপুৰ জিলাৰ অধীনৰ সকলো আৰক্ষী থানা আৰু আৰক্ষী চকীক অনুমতি নোহোৱাকৈ পথৰ কাষত গাহৰি মাংস বিক্ৰী কৰাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছে। ইয়াৰ লগতে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, সকলো চক্ৰ বিষয়া আৰু পৌৰসভাক জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে নিৰ্দেশ দিয়া হৈছে। আকাশবাণী গুৱাহাটীৰ নগাঁও আৰু লখিমপুৰৰ সংবাদদাতা মুনীন্দ্ৰ শইকীয়া আৰু হিমাদ্ৰী দিহিঙীয়াৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া।
2: নগাঁও জিলাৰ ৰহাত নিৰ্মাণৰত জোঙাল বলহু পৰ্যটন ক্ষেত্ৰ পৰিদৰ্শন কৰি আজি পৰ্যটন মন্ত্ৰী অজন্তা নেওগে কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। তিৱা জনগোষ্ঠীৰ বীৰ জোঙাল বলহুৰ অৱদান যোগ্যমীয়া কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনা অনুসৰি প্ৰায় 50 কোটি টকা ব্যয় সাপেক্ষে এই পৰ্যটন ক্ষেত্ৰ নিৰ্মাণ কৰা হৈছে। পৰ্যটন মন্ত্ৰীগৰাকীয়ে প্ৰকল্পটোৰ শেহতীয়া অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰি বাকী থকা কামসমূহ শীঘ্ৰে সম্পন্ন কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। জোঙাল বলহু ক্ষেত্ৰক ৰাজ্যৰ ভিতৰতে অন্যতম আকৰ্ষণীয় পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ল'ব পৰা পৰম্পৰাগত সাংস্কৃতিক তথা জনগোষ্ঠীয় সংযোজনসমূহৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে আলোচনা কৰে। নিৰ্মীয়মান প্ৰকল্পটোৰ গুণগত মান অক্ষুণ্ণ ৰাখি নিৰ্ধাৰিত সময়ৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ তেওঁ সংশ্লিষ্ট কৰ্তৃপক্ষক আৰু বিভাগীয় অভিযন্তাসকলক নিৰ্দেশ দিয়ে। পৰিদৰ্শনকালত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, ৰহাৰ আয়ুক্ত ডঃ অংকিতা বৰাৰ লগতে তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, পৰ্যটন বিভাগৰ মহাপ্ৰবন্ধক আৰু তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধিসকল উপস্থিত থাকে। ছুইজাৰলেণ্ড, স্পেইন আৰু পৰ্টুগালে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ছুইজাৰলেণ্ডে আজি পুৱা 8:30 বজাত কানাডাত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত আলজেৰিয়াক 2-0 গ'লত পৰাজিত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। এমলুৱে খেলখনৰ 10 মিনিটত গ'ল দি ছুইজাৰলেণ্ডক অগ্ৰগতি প্ৰদান কৰে। খেলখনৰ দ্বিতীয়াৰ্ধৰ 1 মিনিট পাছত নৰৱে দ্বিতীয়টো গ'ল দি দলক শক্তিশালী স্থিতিত উপনীত কৰে। মঙলবাৰে হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলত ছুইজাৰলেণ্ড ঘানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেদৰে পৰ্টুগালে আজি পুৱা অনুষ্ঠিত নক আউট পৰ্যায়ৰ আন এখন খেলত ক্ৰৱেছিয়াক 2-1 গ'লত পৰাভূত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। মঙলবাৰে ডালাছত হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলত দলটো স্পেইনৰ সন্মুখীন হ'ব। আজি নিশা 11:30 বজাত হ'বলগীয়া এখন খেলত অষ্ট্ৰেলিয়াই ইজিপ্তৰ বিৰুদ্ধে আৰু পুৱতি নিশা 3:30 বজাত আৰ্জেণ্টিনা বিশ্বকাপৰ নৱতম আশ্চৰ্য কেপ ভাৰ্ডেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যৰ বান পৰিস্থিতিৰ সামগ্ৰিক উন্নতি, বান ক্ষতিগ্ৰস্তৰ সংখ্যা 25,000লৈ হ্ৰাস। কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীয়ুষ হাজৰিকাৰ বিহালী আৰু বিশ্বনাথত ক্ষুদ্ৰ চাহ খেতিয়কৰ কৃষক পঞ্জীয়ন কাৰ্যসূচীত অংশগ্ৰহণ। খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ৰ ৰাজ্যৰ ধান ক্ৰয় ব্যৱস্থাৰ অগ্ৰগতিৰ পৰ্যালোচনা আৰু ছুইজাৰলেণ্ড, স্পেইন আৰু পৰ্টুগালৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ।
4: আকাশবাণী কি গুৱাহাটী কেন্দ্ৰ চি আপ সুন ৰে থে সন্ধিয়াৰ আঞ্চলিক বাতৰি ফ্ৰিকুৱেন্সি মডুলেশ্যন 14.2 MHz পৰ ইয়ে আকাশবাণী কা হাফলো কেন্দ্ৰ হে। স্থানীয় ভাষাও কে কার্যক্রম কো জারি রাখতে হুয়ে অভি সুনেঙ্গে ডিমাসা লোকগীত কা এক কলাকার হে তরুণ হোজাই অর উনকে সাথী।